চাইক্লিং এডপ্ট কৰিবলৈ আৰু হেলডি আৰু ডিচিপ্লিনড জীৱন ৰাস্তা লগা ভাগ হিচাপে সদায় ফিজিকেল এক্টিভিটি কৰিবলৈ মনত ঠাই দিছে। আছাম ৰাইফলছ পৰা কৈছে কি এইটো নিচিনা ইনিচিয়েটিভছ পৰা হেলথ আৰু ৱেলনেছ বঢ়াই কিনা নৰ্থ ইষ্ট মানুহকান্দি জৰুৰী তাকত কৰি দিবলৈ আছে। আৰু এইটোৰ লগত আজি ফুজুৰ লগা খবৰ ইমান ডিচেজ কৰি আছে, শুনি থাকিবি চাম 7 বাজি 10 মিনিট নাগামিজ খবৰ আনি দিবলৈ আছে।